0: बताइए किस किस का नाम लेना चाहूंगा।
1: सबसे पहले तो ये गाना आपको डेडिकेट रहेगा, तो
0: थैंक यू।
1: राजस्थान
2: মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু
3: আৰু অন্য কেন্দ্ৰীয় মন্ত্ৰী তথা সশস্ত্ৰ বলকে বৰিষ্ঠ